0: boleh bi amoi isu rasa guna isu bah facility dia laga itu dawai kan treatment kan tu luar naik kuli kamoi jadi muri bo muri iman sal jenda thaka laga tibi ekta quality ekta laga tu it doesn't matter how long I live na the most important is how well I live na muri jenda thaki lebi bisna tu umai naik jenda thaki lebi aku lab naik tu jenda thaki lebi manu nishi na ki kuru bo pare khawole ki mun jaya sa tu I quality life ini aku kiba kuri বেশি মানুহ হতে এনে এইচআই ভি থাকিলে তো কি খাব লাগে কি নাখাব লাগে এনেকুৱা বি উঠি থাকে তো এক কিছুমানটো এইচ আই ভি থকা তো এনে ব্লেছিং ইন ডিছগাইজ নিচিনা এটা আছে মই কাৰণে উলিবি মই বি এইটো থকাৰ পৰা মোলা লাইফ ষ্টাইল বি মোৰ চেঞ্জ হৈছে নহ'লেতো মই এইটো ইটো লগা বেমাৰ আছে মই ডায়গনোজ কৰা নাই বুলিতো মই ব্ৰইলাৰ বা মুৰটো দাৱাই পৰা বি খাই নাই বি মৰি নাই বি থাকিব দিছে মোলা ফ্ৰেণ্ড কাম বি ইকলে উঠি থকা কাৰণ তো হাৰ্ডলি এটা দুটাই আছে না মহলা টাইম বি থকা কাৰণ বিশিৱালা মৰি যাইছে বুলিবি মই বি ইটো থকাৰ পৰা লাইফ চেঞ্জ কৰি নাই মই বি আজি তাক জিন্দা কৰ না এনেকা হৈ আছে বেছি মানুহ এনেকা ভাৱনা কৰি আপোনাৰ দেখিছে এইটো কি কি এনেকা কৰিবি ক'ত আপোনাৰ কেনেকৈ আছে এনেকাই আছে না বুলিবি মহান খালী এইটো আছে কি আপোনাৰ পৰা এটা লাগতো মহান হতাই এইটো দাৱাই একদিন দিয়ে একটাটো খাব লাগে এইটো আছে কৈ না আপোনাৰ কি দিগদাৰ দিয়া খাওঁতে এনেকুৱা শুনে এইটো থাকিলে বি মানুহে কি কৰে এইটো চব কৰিব পাৰে খাবি কি আছে চব খাব পাৰে বুলিবি এইচ আই ভি লগাটো এইটো ইটছ এ ক্ৰনিক মেনেজেবল ডিজিজ আমি কাম প্ৰায় চাবলৈ কিবা আছে বুলি তো মই এতিয়া 26 আছোঁ বুলিবি মই লগা ষাঠি কাৰণে কিলো তাহান তো তাহান 40 ইয়াৰ্ছ বি পুঞ্চি আছোঁ তাহান লাইক এনি আদাৰ নৰ্মেল নিচিনা তাহান বি ফেমিলি আছে বাচ্চা কাম বি ডাঙৰ হৈছে ষাঠি বি হৈছে তাহান আৰু এতিয়া নিজৰ কাম বি কৰি নাই নিকা না ভাল কৰি নাই নিকা থাকি আছে তাহান starting the HIVs to university to the university to hobra stigma bi bisu jese tadiba aro discrimination kan bi to bi kiba ho jese to itu la fear bra bi manwan freely arena nole itu bi tas because ado bimar laga awareness to inga create kurise ki ekta fear psychosis create kurise itu ba do inga holibi ki inga laga noi na mongala nije people living with HIV kan laga bi ekta the self stigma thaki jay amoi to lagise to manu ma jani mo iniga korina nijo laga jaga ti service nolena alag jaga ti lwa laga bibishes itu bra moi ni public angi koli mon ja de bi ki services as itu aina loli to bishi palo bo
1: itia uni 15 years hiv positive hoili bi healthy hoi kine family bi thaka tar laga life journey share kriya upor hunibo
2: moi de uni ase মই বি একটা পজিটিভ নেটৱৰ্ক কৈ কিনে একটা আছে অৰ্গেনাইজেচন নেটৱৰ্ক অফ কহিমা ডিষ্ট্ৰিক্ট পিপল লিভিং উইথ এইচ আই ভি এডছ কয় তো এইটো লাষ্ট শ্বৰ্ট কে এম বি প্লাছ কয় মই তাতে বি এক মেম্বাৰ আছে আৰু মৰ দেন 15 ইয়াৰ্ছ এইটো ফিল্ডেহে কমিউনিটি খান লগতে মিলি কিনে কাম কৰি কিনে অহা একটা আছে মোৰ লাইফ ষ্টৰি কৈছে ক'লে তো বেছি লম্বা আছে হ'লে বি অলপ আপুনি আহিকে শ্বেয়াৰ কৰি দিব মই বি চুকুৰি একটা থাকা টাইম দে এইচ আই ভি ডিটেক্ট করা লাগা আছে তো এইটো টাইম দে তো মহানা সোসাইটি খান এইটো এইচ আই ভি হলে কি হয় এইটো নাজানা লাগা একটা এনেকা টাইম দে ডিটেক্ট করা লাগা আছে ডিটেক্ট করা টাইম দে মই একচুয়ালি কিডনি প্রবলেম থাকি না হসপিটাল লাইজ থাকিছে এনেকৰে না কিডনি ট্রিটমেন্ট করা তো ইম্প্রুভ নহয় এনেকৰে না এইচ আই ভি টেস্ট করলে লাগিয়ালা আহি যাইছে মই ওতো লাগা টাইম দে মোলা স্টেটাস রিপোর্ট এইটো বি মই মোলা ফেমিলিজ কাঙ্গে 1 week নিচিনা মই লুকাই কিনে রাখিছে মই কিনি তাহাঙ্গে কব আর মই বি ভাল থাকা টাইম দে এই কিসা তো মানুষ মান পিয়া বিয়া বি কয় না এই খান তো এনে আহ যায় নিয়া যায় নিয়া তো শুনি কিনে আহিছে মানুষ কথা এনে পরা হে শুনি কিনা আহাল আহি আছে তো রিয়েলিটিতে মই এনেকা লাগি যাইছে মই কিনি মোলা ফেমিলি কাঙ্গে এইটু বি শেয়ার করবো আজি পৰা তো দাৱাই বি লোৱা বি নালব মোলা ট্ৰিটমেণ্ট বি নকৰোঁ এনেই নিগাহে থাকি না নি মৰিব গ'লে মৰিবলৈ দিবি কোনা মোলা মন যে নিগাহে থাকিছে মই এনেয়া হৈ যাইছে গ'লে বি তাহান জানি আপিছি দে একো নহয় আপুনি এইটো পৰা খতম নহ'ব না আপুনি লা এতিয়া বি কাম বিশ্বাসে আপুনি এইটো পৰা আৰু আগে যাবলৈ পাৰিব আপুনি লা হেল্থে ইম্পৰ্টেণ্ট আছে আপুনি ঠিক পৰা ট্ৰিটমেণ্ট কৰিছে বোলে একো নহয় এনেয়া কোনা তাহান বি নাজানে হ'লে বি তাহান দ মোক পুৰাটো মই কেতো এনেকুৱা এনকাৰেজ কৰি কিনে মোক কেবি দি আছে হ'লে বি মোলা মন তেতো ফুটি আছে মই না এইটো মই এনেয়া হৈ যাইছে মানুহ মই কি ক'ব মই কি কোৱা লাগে ছাৰিবি মোলা ফেমিলিজ কাংকে কি ক'ব ভাপনা কৰি কিনে একদম বেমাৰ বি আৰু ভাল হ'বলে লা জেগাতে আৰু চিৰিয়াছ চিৰিয়াছে হৈ যাইছে মই এনেকুৱা লা চিটুৱেশ্যন ফেচ কৰি কিনে আহিছে হ'লে বি ইছ' মৰম পৰা

वाला कोई मैसेज करना है कि ना से मैं मैसेज कर पूरी दिया से चले कि ना बता से हेलो सर गुड मॉर्निंग पुरना सॉन्ग भाल भाल बजाय से आमी खान काम कुरी कि ना बिसी एंजॉय कुरी है से नेम असे सर सिंह तेरंग संजय रंगहांग जंग इट गांव कार्बियन लॉन्ग पर लिखी कि ना पता से वेल थैंक यू सो मच लिखी कि ना पता दिया करने आरो गुड मॉर्निंग आरजे अपना प्लेलिस्ट गाना हुनी के ना एंजॉय कुरी है से कोई कि ना चंद्र तिमुंग सॉरी ही जान कार्बिन लॉन्ग पर भी लिखी ना बताया से वेल थैंक यू सो मच चंद्र लिखी ना बताया दिया करने और ये तो लिखिया से बोगा जान परा सुनीता बसमतरी ताई लिखी से हेलो माय डियर मिस्ती सर जी गुड मॉर्निंग किने का से अपनी मोय ड्यूटी कुरी के ना हुनी असु गाना तू अपनी निश्चिना मीठा से दे कोई ना लिखिया से ओके आपका दिन शुभ हो कोई ना लिखिया से एंड बाय कोई ना लिखी से वेल थैंक यू सो मच सुनीता आपका भी दिन शुभ हो আপনি লাগা দিন একদম ভাল ভাল যাব কিনে মই পাঠানা কৰি দিয়া আছে আৰু ইয়াতে অকল লিখি আছে হাই ছাৰ গুড মৰ্ণিং আজি মই এখানটো খেতিতে আছে দেই কাম কৰি কিনে গানা শুনি আছে মই আৰু মহিলাকা হাজবেণ্ড মিছেছ কাজল তেৰাং পি চাৰিজান লাং টেং আৰং কিনে লিখি আছে কাৰ্বি আংলং আছাম পৰা ৱেল থেংক ইউ চ' মাছ লিখি কিনে পঠাই দিয়াৰ কাৰণে আৰু ইয়াতে অকল লিখি আছে গানাটো বেশি ভাল আছে দে শুনি কিনে এনজয় কৰি আছে আথিৰ কেমে বে এন আমাৰ বে কইনা লিখি আছে ৱেল থেংক ইউ চ' মাছ আপুনি দুজনকে লিখি কিনে পঠাই দিয়াৰ কাৰণে আৰু ইয়াতে অভিজিত পি বগা জান পৰা লিখি আছে গুড মৰ্ণিং আৰ জে জেকবছ জি ডিউটি কৰি আছোঁ আৰু আপোনাৰ ছুপাৰ চইচ শুনি কিনে খুব এনজয় কৰি আছোঁ আৰু অভিজিত ভট্টাচাৰ্যাল জি গানটো শুনি কিনে অলপ ডান্স বি কৰি আছে কৈ কিনে লিখি আছে আপুনি ডান্স কৰিবি কৈ কিনে লিখি আছে ৱেল থেংক ইউ চ' মাছ অভিজিত আৰু ইয়াতে আকৌ লিখি আছে গুড মৰ্ণিং এফ এম ট্ৰেকোপান ফেমিলি কৈ কিনে জয় মাতা দি ৰেডিঅ' লিচনাৰ্ছ গ্ৰুপ খান ৱেল থেংক ইউ চ' মাছ জয় মাতা দি ৰেডিঅ' লিচনাৰ্ছ গ্ৰুপ ফৰ ইয়াৰ মেছেজ আৰু ইয়াতে আকৌ লিখিছে হেল্ল' গুড মৰ্ণিং আৰ জে জে কাপ মহবত মে দৰ্দ হো ৰহা হে ইচিলিয়ে মে তো বিন্দাস গানা সুন কৰ দিন গুজৰতা হওঁ By the way, I am enjoying your show, Gina. Thank you for your musty playlist. Gina, Loni from Kohima. Well, thank you so much, Loni, for your message. And apka din bhi shubh ho. Wishing you a very good day, Gina. Mujhe jana diya se. To message to imane rakhi ki nitya program te dushra gita aapko huni bo. Nekan. আশা ভোসলে আর কুমার শানু লগা অবস্থায় আছে ফিল্ম আছে সালামি গীত লিখা হয়েছে মদন পাল আর মিউজিক দিয়া হয়েছে নদীম শ্রাবণ এন্ড সময় 10 বাজি হওয়ালে আপনি গান শুনে হব ট্রাফিক আপডেট

0: FM 드래곤 밴. 뉴스, 뮤직, 엔터테인먼트. FM 103 메가헤르츠.
1: 이리 와 아카시바니 코히마 FM 트래그반 103 메가헤르츠 바이 리얼 타임 트래픽 업데이트 아니디에세 코히마 타운 라가 মনখলাপাৰা লৈ কিনা পি এইচ কিউ জাংচন তকলৈ এতিয়া নৰ্থ বাউণ্ডে হ'লে মডিৰেট আছে আৰু চাউথ বাউণ্ডে হ'লে লাইট আছে। নৰ্থ বাউণ্ড মানে নিচে জাকান আৰু চাউথ বাউণ্ড হ'লে ওপৰ আহাকান। কিন্তু আপনিখন অল্টাৰনেট ৰুট আলাগ ৰাস্তা চলাবলৈ মন আছে ক'লে অল মিনিষ্টাৰ্ছ হিল টু জেল কলনি এইটো ৰাস্তা চলাব পাৰে। মেজৰ পি এইচ কিউ জাংচন পৰা লৈ কিনা মেজৰ জাংচন তকলৈ এতিয়া নৰ্থ বাউণ্ডে হ'লে হেভি আছে আৰু চাউথ বাউণ্ডে হ'লে লাইট আছে। কিন্তু আলাগ ৰাস্তা চলাবলৈ মন আছে ক'লে পাৰামেডিকেল টু টি মডেল টু আই জি এইটো ৰাস্তা চলাব পাৰে, নহ'লে লেডি মিলছ ৰোড এইটো ৰাস্তা চলাব পাৰে। টি চি বি গেট পৰা লৈ কিনে ৰাজু পইণ্ট কৰিলে এতিয়া নৰ্থ বাউণ্ডে হ'লে

ইয়াতে আকৌ লিখি কিনে পঠিয়া আছে, গুড মৰ্ণিং জি, চালাম ছাৰ জি, সংস পুৰণা ৰোমেণ্টিক গানা বজাই দিব আমাৰ সাথীবিলাক, অমল দা, বিমল দা, সুনীতা বসুমতী, লিলি এণ্ড অল ফেমিলি, কৈ কিনে লিখি আছে মহম্মদ কাছিম আলী, গোলাঘাট আসাম পৰা। ৱেল, থেংক ইউ ছ' মাছ মহম্মদ কাছিম আলী লিখি কিনে পঠাই দিয়াৰ কাৰণে। তো নেক্সট গানা আকৌ শুনিব বিনোদ ৰাথৰ আৰু স্বপ্না মুখাৰ্জী লাকাৱাস্তে আছে, ফিল্ম আছে ৰক্ষক, গীত লিখা হৈছে সমীৰ আৰু দীপক চৌধুৰী, মিউজিক দিয়া হৈছে আনন্দ মিলন।

0: সব সরকার হেলথ সেন্টারসে বিপি লাগা ফ্রি চেক আপ ট্রিটমেন্ট আর কাও ভাল থাকবা মদব দিয়ে আছে বিপি লাগা কোনবা সওয়াল থাকলে টোল ফ্রি নম্বর 1800 116666 কল করবি এইটো জানকারী NTEP পৰা দি আছে
1: FM Dragoban
2: 103
3: MHz News Music and Analysis
4: আপোনালোকে পছন্দ কৰা হিন্দী ফিল্ম গান প্ৰগ্ৰাম আপুনি কেন আজি আপুনি পছন্দ লগা গানা লিখি কিনে পঠাই দিবি মই আপুনি গান কাৰণে বজাই দিয়া হ'ব কিন্তু লিখি কিনে পঠাই তুমি ফিল্ম লগা নামটো ঠিক ঠাক লিখি কিনে পঠাবি আৰু জানি আছে বোলে টাইটেল অফ দ্য চং এইটো বি ঠিক ঠাক লিখি কিনে পঠাই দিলে মই কাৰণে ইয়াতে বিচাৰোঁ বোলে আৰাম হ'ব আৰু আপুনি গান বি আৰামছে শুনিব পাব কিনে মই আপুনি সেনেকৈ মাং কৰি আছে আৰু লিখি কিনে পঠাবৰ কাৰণে মেছেজ আছে নম্বৰ আছে 9436805333 মই আৰু একবাৰ কৈ দি আছে 9436805333 আৰু লিখিবৰ কাৰণে ক'ড আছে FM স্পেচ H ৱেল লিচনাৰ্ছ কেন আপুনি খালাকা মেছেজ ৰুকি থকা টাইমতে মই পহিলা গীত এটা বজাই দি আছে শান আৰু কৈলাশ খেৰ লগা অৱস্থা আছে ফিল্ম আছে ফানা

0: FM Dragon Band.
1: 103
0: MHz. News, music, and entertainment.
1: This is FM Dragon Band.
0: FM 103 MHz.
2: 이리 와 아카시바니 코히마 FM 트라그판 103 MHz 프레아티아 리얼타임 트래픽 업데이트 아니 DSA 코히마 타운 라가 몬클라바 로케나 PHQ 정션 토클리자 노트바운 데티스 니체 자카네레 모디레 타세 아로 사우트바운 준판 오폴피니 아야세 이토일레 라이트 아세 코히나 제네리 아세 킨트 아프니칸 알터네트 루트 알락 라스타 চলো 볼레 মনাসে কইলে অল মিনিস্টার সিল টু জেল কলোনি টি রাস্তা চলো পারে PHQ junction par logina major junction to khole itia northbound aro southbound duita tipi light light ase halka ase traffic kintu alak rasta chalawle mon ase kole paramedical to T model to IG itu rasta chalaw pare noile lady males road itu rasta chalaw pare TCP gate par logina raju point to khole itia northbound hole moderate ase aro southbound hole light ase kintu alak rasta chalawle mon ase kole TCP gate to Raju Point chalaw pare nahile box cutting to NHAK to Census Point nahile Phulbari to Khuchijie Ground to Raju Point etu rasta chalaw pare Raju Point par logina Census Point to khuli tia northbound aro southbound duita tipi moderate light ase kintu alak rasta chalawle mon ase kole Census Point to NHAK etu rasta chalaw pare High School Junction par logina Census Point to khulite northbound aro southbound duita tipi light ase alag rasta chalawle mon ase kole Billy Graham Road to DBS nahile High School Junction to T Model Road etu rasta chalaw pare aro sesta ahigina NHKK Junction par Census Point to khulite northbound aro southbound duita tipi light ase kintu alag rasta chalawle mon ase kole TCB gate to Raju Point etu rasta chalaw pare ये था किसे इतिहास कारण ट्रैफिक अपडेट आपको शाम 3 बजे पर ट्रैफिक अपडेट आने दिया होगा
0: एफएम ट्रैगो बैंड
1: 103 मेगाहर्ट्ज
0: न्यूज़ म्यूजिक एंड एंटरटेनमेंट
1: दिस इज एफएम ट्रैगो बैंड
0: एफएम 103 मेगाहर्ट्ज
2: वेलकम बैक लिसनर्स एंड गुड आफ्टरनून এইটো আকাশবাণী কহিমা এফ এম ট্ৰেগাপান 103 মেগাহৰ্জ পৰা আপুনি ইয়াৰ প্ৰগ্ৰাম দি থাকে শুনি আছে আৰু এতিয়া শুনি থাকে প্ৰগ্ৰাম আছে হিন্দী ফিল্ম গান প্ৰগ্ৰাম এছ এম এছ ৰিকুৱেষ্ট ডেট ইজ আপোনালোকে পচন্দ কৰি হিন্দী ফিল্ম গান প্ৰগ্ৰাম তো নেক্সট গানতে যাই যাব আকৌ এইটো গানৰ কাৰণে লিখি নাপতে আছে ডেট ইজ চুবা কে জামিৰ উংমা মুকুকচুং পৰা আৰু তাই এইটো গানা ডেডিকেট কৰি দি আছে টু অল দ্য আৰ জেছ কুইনে লিখি আছে আৰু তালেগা সাথীখন আছে দুষ্ট্ৰাখন ৰকুভিলে মেথা আমাল বসুমতী আটো এনে

0: FM 103 MHz.
1: Hello, good evening, my dear friends, my lovely and awesome listeners. Abani khan sokhe program de swagat kori ase. Agashwani Kohima FM Thargoban 103 MHz te. Abani khan laga host aur dost Arjitam jin laga de. Well, my dear friends, abani khan sokhe jani ase. Aji abani khan sokhane ek da live phone in program yate suru kori di bole ase. To abani khan sokhe itiya kut kut thaki ase. Abani khan khordi ase. Noli bhi rasta di birai ase. Noli bhi khiti di ase. Noli bhi kut kut thaki liwa abani khan sokhe itu program de hisa loba parebo. I feel like I would like to, you know, talk with some of our Nagaland listeners as well, right? Abhi khan laga Nagaland thaga listeners kan, I think abhi khan call do kore, holi bhi line na pai na, abhi khan try na kore, moi kopa na pare, holi bhi bishi bakto hale abhi khan alag alag listeners kan lagu da bishi khuta pati kina thaki ase. To আজি পাৰিছে বোলে আমি খান লগাই এতিয়া কোন কোন টিউন ইন কৰি কিনা আছে নাগালেণ্ড ব্ৰ লিষ্টনাৰ্ছ কাৰণ চবে আপুনি খান বি ইয়াতে হিচা ল'ব বুলি কাৰণে বি কৈ দি আছে আৰু ৱেল আলাক লিষ্টনাৰ্ছ কাৰণ বি কোন কোন হ'লে বি কোন হয় ট্ৰাই কৰিবি আমি খান চবে একেলগতে এইটো প্ৰগ্ৰাম শুৰু কৰি দিয়া হ'ব হ'লে বি পাৰা তাক কোনোবা নাগালেণ্ড লিষ্টনাৰ্ছ কাৰণ লগতে বি মই কথা পাতিব পাৰিছোঁ বোলে মই বেছি খুচি হ'ব So my dear friends, we'll take a short commercial break. Ito pichite apni khan logote ahia hobo. Aro yate ito commercial break nalua tamde apni khan sobke aro bi ekbar remind kuri diye ase. Aji laga phone number ase 0370-2243036. Aro ekbar phone number kuri diye ase 0370-2243036. Tate apni khan ni dial kuri bi. Aro apni khan laga favorite song apni khan ge mangibo pariba. Though my difference, we'll take a short commercial break.